0: दाखोखो अबोनि अजराव जोंबाय गोरोंजाखो आव जों बुरि बिसा रक्नो सिनि चामुरो जों बक्सा बक्सा नक थायरोगनोगो बुरि बिसा बसा बुरिनो आसारि थाय बसा सलाना हेके तकते तिसा रक सारि मानिनोगो हाय दिबाना अब हायरोगो ककरे अजराव थाबतो नेने हेलो हेलो हेलो हेलो बखुनो लामसोग फुंकहाम दो सादै निनि वान सो मुंले बमो हाय बुरि बसारक नते
1: आओ आबो को बुरि बसार नै थानाय रक आइ खमाय गासि सुनो आङो गाय आनि मते हंगाय बुरि चला हिना क करै जाखा हेलो
0: हे खनाय दङ बखो
1: आमा बुरै काम चला आंखा जथना जाजागौ आनि खे बुरै खरकता सो जतय ते खरकता फां सिथन हिमासे उसंगली आंगाय बुफाबो आगि आनि नने गलाबा आगि ते खायसा बुरै हि तंखाय जाखामु हिलांगौ गाय जरा फैसन दारै काखुता आंगाय बुरै खायसा आंगाय खायसा सुजु गुंगाखा खायसा बुरै खायना मुसुमासे आंखाय खलाय मालिया उंलिया खायसा खायसा खाय बुरै मामां हिंसि जाजा गया आ बुरै मामां नि नुखुंग माहारनाय माने बेलायसे नुखुं कटरङै नुखुं नटि खायै दं बुरै बसा गोबां नरग खायसिनिया तामुखा खायसा नि बसा बुरै खायसा फांखोरै गसला जरा करे बुरै रं मामां न ছয় সাতজনা সেই বছৰ আমা বুঢ়ী বছৰ হ'ব বাছা মন মাৰ যাব বুঢ়ী মাং আছাই বাই বং নিব গাই চেলা আং যা আং যা আং যা সমান যা যা গিয়া গাই লাষ্ট পাই চেলা খাইছে আং ৰিকাটা গা চলা তাম খা চৰ খা ল খাইছে খা চকা হাই ও নহ'লে মানে ৰ ন ভাল পাই কা থেপংনি জৰাকাই থেপং বুফাং গা চাৱৈ আপোনাৰ গ্ৰাম গ্ৰাম আপোনাৰ তাম খাই টাং টাং খাই বে ৰুং খাই ব্ৰুং ব্ৰুং খালে ৰেহবাইকা গ্ৰাম টিং জাকা আপোনাৰ বুচু শিকা জলা বচাৱ চৈকেবোলা সভতি চকলাই নাইছেবোলা বুঢ়ী বচাৰ অংকা হামতিছে সিনা আপোনাৰ বমাৱান চুকাতা আমটিংকা যাব তাবো আবাই ন আমৰি ৰকছে বৰক নুখুং মাৰি কেলাংগো নুখুং সংসাই কেলাংগো হ্যাঁ তুই বুড়ি বসারক তাই লক্ষ্মী হিজাগো নে লক্ষ্মী বুড়ি বসারক বুড়ি বসানো সাজাই আং মানে হিজাই আবো আং খাই আন মতে হে বেলে আং সাজা গিয়া বুড়ি রক হিজাই বরক যকর সমগ্র সামু তুই দুল পাঙ্কির তুই কির বুয়া বুফানো খাইকির আই পড়া শোনাবো অব বরক গেলা নিশিলাই বুড়ি রক আগো গই দম ফুটবলং হন দেখেন পাংটন সাংগো তো বরে রকছে সাপ্লাই ইন যা গাই আবাঙ্গ বরে দসা ন বরে না কো গিয়া বরে দসা রক ব বরে বতং না নাঙ্গো সলা বতং না নাঙ্গো
0: আও
1: দেখ বরে করি খাই কাম খাই অ সংসার না বা সলা সিনি হি গাই গং গিয়া গাই আয়ং তুই ন বরে দসা ন হেলা খাই না কো করি অহংকার খাই না কো করি বরে দসা রং ন বরে হি নই নাইয়া কমাইয়া আংনা ককরই সহায় করই যে মাসান করং সানাব ককরই দংনি বব খাতং বুক সং মহল সং কিনে সং আমার বত সোনা রক ইয়াক ইয়াক সং ইয়াক সং ইয়াক দং বর জব সং সামু খলাই ইমান যে বন দুখরে ওই কক সানা রক ককরই ইন্দরে তো সারো নেব যায় আমি ন দরে রং ন হিমাই থাঙি আপদ বিপদ দশারক থাংমালিয়া
0: বুড়ি
1: বা থাং টকা ফাই টকা দিবল সাত দিবল আপন দিব রগ আছে বুড়ি রং নিব জায়গা দোষ রং বা